0: খবর, চেট বাজি মিনিট সত্যি বহু হিন্দি খবর, স্কু বাজিও ইংলিশ খবর, স্কু বাজি মিনিট বহু স্পটলাইট প্রোগ্রাম, স্কু বাজি মিনিট কোলাচিও বিবিধ ভারতী, চকুম বাজিও হিন্দি খবর, চকুম বাজি মিনিট বহু ইংলিশ খবর, আর বন খামে চকুম বাজি মিনিট চকুম বিবিধ ভারতী প্রোগ্রাম কো খনা সোনা মান গেন ইয়ারাঙান বালা থামনা থালি সকমান প্রোগ্রাম আ তাও দিক দিক সানি জামানো নাসিমাং শিলং স্টেশনোনি কো বাতাতবা চকু বরং কো খনা সোনা মান গেন ইয়ান আকাশবাণী টুরা। বাবা ছানি রঙে নাকালে নাম যাওয়া না আদি ছিপা ছানি রঙ খুঁজে দন্তু মাসে নাম যোগা
1: जी 100 ग्राम पेड़ी देना, 250 ग्राम से नीचे नहीं मिलेगा।
2: अरे क्यों, मिनिमम तो लेना पड़ेगा ना।
1: अरे भाई आजकल तो बैंक अकाउंट भी मिनिमम बैलेंस नहीं मांगते।
2: बैंक अकाउंट बिना मिनिमम?
1: हाँ, बेसिक सेविंग्स बैंक डिपॉजिट अकाउंट यानी BSBD अकाउंट, इसमें नो मिनिमम बैलेंस, मगर फायदे काफी सारे। ATM कम डेबिट कार्ड, मोबाइल और इंटरनेट बैंकिंग, पासबुक, चेकबुक सब मिलेगा, वो भी बिना किसी चार्ज के।
2: भाई
1: RBI कहता है BSBD अकाउंट मिनिमम बैलेंस नहीं, मैक्सिमम फायदे सही।